0: बे न खाका हमताय जि बैया फरे लामसे गो दिनै जिनि हाबानि गक पांडाव जों दिनै हाबानि गक पांडाव ककलाम सालायनाय अमल फल फकला रक जों बाहेके कायना नां बाहे बाहेके कायनाय जों बन बाहेके नायकिनि खलायदाय जों कायन सिगां ताम ताम हाखर रिनान नां ब बिथि रक न रिनाय जों बाहेके बन नायकिनि खलायदाय जों अबरक न रुगुने दिनै जों सिलायनाय जों अबन रुगुनाय कांके सिनानै हिनै जिनो पांडाव गबगै तुबुखा হুকবার বেলেক নি হাবা যাকার যা বরক মনাং চিনি সার দিল্লি দেবর মনো হাকে সার ন পুইলেনো চিনিও পান্দাবো লামছক খুলুমকা
1: খুলুম পর্যটন
0: আও হাকে সিং তিনি সিলাই নাই ও মল ফল ফকলা সিং বাহিকে কাই থাই বাহিকে খেলাই থাই সিং বাহি বাহিকে কাইনান নাং সিং হাকর খুরুই নাই তাম তাম খাকর থাই সিং বোতাল নি চারা নো সিং কাইনান নাং সিং আবনো সিলাই নাই যে সিং ফল ফকলা কাইনা থাকাং ও মল जों ताम ताम न गायनाय आवनो जों पुइला सिलायनाय
1: दिनै न सानजा जराबो खनाय तंजानाय दाहुते बहुत न बेलाय लायखे हामबाय तो जों दिनै जे कक्लाम सालायनानै आबखाय जों बु जराबो जों फल फख्रा बफां न गायमा गाय जों फल फख्रा गायनानै गाय जुन जुलाइ वातै मल जों फल फख्रा गायनानै जरा आबनि बिसंग थालिक न खाय जों एप्रिल एवं मेबो ওয়াতুই মল চ্যাং ফ্রুন চং থালিক ন মাক কাই থাই আপনি ইয়াগুলো চং যেমন আনারস খাই চং সেপ্টেম্বর অক্টোবর ওয়াতুই মল পাইদ্র বস চং মাক কায়ু আবং ইয়া ওয়াতুই মল চং কাইনান হিকাই চং জেনে যেটা নাকু মানে ফল ফগ্রা বুফাম যেমন নারিকরা থাইছো মুসাম্বি কমলা জাম্বি থাইফ্লগ্র থাইছো তৈ অমরখাই চিনি ত্রিপুরা হানি বগে চিনি ইম্পর্টেন্ট ফল ফকরা আমরাও না তাই বদ্রে পশ্চিম ফল ফকরা অর্জুন জুলাই ওয়াতিমলন।